0: နေနေတရားငါငွေတရပနီနာအဲလိုရပနီနာဆရုံရှိလီတဲ့ဒါကိနုံတီကြီးဆာနာပစုနတ်တပနီနာရှုမိုင်းနန်နွန်တာပစီဝါရပါအ
1: ော
0: ်ရှုမဆာနာရဒီဝါရရိုက်တပါအာအကျန်းဖနာနာဒေယတနလိုက်ကေဟရပတီအဖပချင်းချာချာကတပနီဂျန်နိုင်နာအကျန်းချာလေးစုတောက်ကတပနီဟပါ
1: ခွေးနေနေ
0: လာလာရောနမိနမိုင်းဟေနချင်းနနပါအာနမိုင်ကတော့အရှင်းနမှုတန်းဟဲ့ပဲချက်ချက်ချက်ဂျမ်ထိုးနခုံးကချင်းနဲ့ဟဲ့ပဲဂျမ်ထို
1: း
0: အမွေးနချင်းကတို့နေ
1: ဟိုင်းနေ
0: အတူကနေအာနန်းအရှင်းခရာဟာနာထောကော
1: ဟိုင
0: ်းအတူကချန်ကောမမထတ်တို့နေလိုချာလောလိုချာလော
1: လိုရင်းနေနေ
0: အိုင်နာဖလက်စ်တချန်ကောမဟာပကထမ်ပါမနေဟိုင်းနေကေကော
1: ဟိုင်းနေနေ
0: ချင်းနဲ့နန်းကြီးထောအရှိထားကေအတူကိပန်နီလိုက်ပါရစီကော
1: ဟိုင်းနီနေ
0: န
1: ီနေငရှိဒီနေအိဆာဆာခနုငိုင်မတောက်ဇာနီငောငဟန်ကေကမနာတဲ့နုမိခုဒင်းကြီးအယုငန်နဟောကလကဆဇဲလ်တောက်စီကော
0: အင်းတောက်စီတောက်စီအာအတူတီလိုက်ပါပါဟောရစီကောရရနာ
1: ဆီနီနေ
0: အော်ဆီဆီ
1: စီတလေးရအ
0: ာ
1: နီနေတူစီတကြီးဟောတော့ဘ
0: ာအေးစီဒီမောက်ခိကနင်းဟေအတို့ရတဲ့အဟန်ဘတအိနာဝဟိခရဟိုင်ရကေအာနန်းနာအိနာဟိုင်ရီဘတုကချပ်မနနာဟိုင်ရောက
1: ဟိုင
0: ်အိနာဟိုင်ဘတပုန်ငင်းချန်တောက်ကောကျာ
1: ကျာ
0: ဂူလာဘ
1: ဂူလာဘ
0: စီရ
1: စီရ
0: စူရီယာ
1: စူရီယာ
0: ဇန
1: ်ဇန
0: ်အတို့နန်းပုန်နန်းတဟိုင်ရော
1: ကျာဂူလာဘစီရစူရီယာဇန်
0: देखि बाल्टी
1: बाल्टी
0: ढोलक
1: ढोलक
0: कुर्सी
1: कुर्सी
0: थैला
1: थैला
0: मोरा
1: मोरा
0: गमला
1: गमला
0: आपका है रो नंग न थंदा
1: बाल्टी ढोलक कुर्सी थैला मोरा गमला
0: गुड यम है रे उचारण छिन है बतम गत बने अदुति난시바우디강하니나
1: 허이니네강하니
0: 아두마탕아목이앙아시고한닥디얌누가이브마탕니헤영어라릭시데예이바라이시앙아가하이도리니아한바기아약바라이시기아마밍하요아한바기에시영웅세영웅
1: 아이노암
0: 아아두가에이나와하이파링체모하라케타로코यहां आम है
1: गुलाब अतर गुलाब
0: यहां गुलाब है हमारा नंगी
1: सिर को
0: अदई दी मो है रखे यहां सिर है
1: अदगी मथंग द को सूर्य नुमित
0: अदई सूर्य के मो है रखे यहां सूरज है है रो नंगी मो
1: वहां चांद है
0: गुड အိုင်နဟာနဟံကေအဒုကနန်းနမုပခုံပီရောဟငကေကော
1: ဟိုင်းနိနေ
0: ယေကျာဟေ
1: ယေဘလ်တီဟေ
0: ဂုဒ်အမဟာကေယေကျာဟေ
1: ယေဂရေဟေ
0: ယေဂရေဟေ
1: ယေဂရေဟေ
0: ယေကျာဟေ
1: ယေပုစတကင်ဟေ
0: ဂုဒ်ယေကျာဟေ
1: ယေဂိုင်ဟေ
0: वे क्या है
1: वे ढोलक है
0: ढोलक है
1: ढोलक है
0: गुड मखाय रखे वे क्या है
1: वे जूते है
0: गुड वे क्या है
1: वे तोते है
0: गुड ये क्या है
1: ये अंडे है
0: गुड मखाय को ये क्या है
1: ये कुर्सी है
0: गुड ये क्या है
1: ये कुर्सियां है
0: गुड वेरी गुड मथंगी सिना मो अर्थ हन सिको आइन हिंदी द हायरकदोरी बा अदुगा नंग ना अमु मदो मणिपुरी द हंदोरी बा हायकदरा
1: हाय नी नी ने
0: हायर अगे जूते
1: खोंगुप सिंग
0: तोते
1: तेनोवा सिंग
0: अंदे
1: येरुम सिंग
0: गुड कुर्सी
1: चौकरी
0: अदु हाय बति जूते हाय बति खोंगुप सिंग तोते हाय बने तेनोवा सिंग अंदे